0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাও, অব পেশ কৰতে হে মহিলাও সে কেন্দ্ৰিত কুছ ফিল্মী গীত, তো আনন্দ লিজিয়ে ইন গীতো কা।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: ये आकाशवाणी का हाफलंग केंद्र है। अब प्रस्तुत करते हैं देशभक्ति गीत का कार्यक्रम।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: श्रोता, अब पेश करते हैं कार्यक्रम सुरों की रंगोली। इस कार्यक्रम में आज सुनिए कुछ बेहतरीन नगमे, कलाकार है शैलेंद्र सिंह।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ, বানে বিধবস্ত কৰা ঘাইপথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ, মেঘালয়ৰ হিংসাম্মক ঘটনা সন্দৰ্ভত এই পৰ্যন্ত চাৰিজনক গ্ৰেপ্তাৰ, মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিবৃতি প্ৰদান, কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ দেশৰ শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় আৰু ভাৰত শ্ৰীলংকাৰ মাজৰ কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় দিনাৰ খেল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনায়। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত

0: সমাপ্ত কৰে। একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষীপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰীগাডকাৰীৰ সৈতে আলোচনা কৰে। শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰা বিষয়তো তেওঁলোকে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4-লেনযুক্ত ঘাইপথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেওবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো সহযোগিতাৰ আশ্বাস দিয়ে। অসম মেঘালয়ৰ মাজৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আলোচনা হোৱাৰ পাছত কালিৰে পৰা দুয়োখন ৰাজ্যৰ যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক হৈছে। দুয়োখন ৰাজ্যৰ প্ৰতিবাদকাৰীৰ সৈতে মেঘালয় চৰকাৰ আলোচনাত মিলিত হোৱাৰ পাছত অসম মেঘালয়ৰ মাজত টেক্সি চলাচল সেৱা আৰম্ভ কৰা হৈছে। অৱশ্যে মেঘালয়ৰ কেব চালক সন্থাৰ সৈতে অহা 10 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰ পুনৰ বৈঠকত মিলিত হ'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাত জড়িতসকলৰ কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি আৰম্ভ হোৱা মেঘালয় বিধানসভাৰ অধিৱেশনত 19 আগষ্টৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিবৃতি প্ৰদান কৰে। হিংসাত্মক ঘটনাত জড়িত কোনো লোককে ৰেহাই দিয়া নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। তেওঁ কয় যে মেঘালয় চৰকাৰে 19 আগষ্টৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে। হিংসাত্মক কাৰ্যত জড়িতসকলক আদালতৰ সন্মুখীন কৰাবলৈ সকলো পদক্ষেপ লোৱা হ'ব বুলিও তেওঁ কয়।
1: On the 19th of August 2026, a black flag bike rally by the KSU was undertaken on approval of the Deputy Commissioner, East Khasi Hills District, with an undertaking from the KSU that the bike rally would be peaceful. However, during the rally, some miscreants indulged in violent act, including pelting stones at 31 vehicles and attacking innocent bystanders, which included 8 vehicles from Assam. With Assam registration. 18 people were injured and all were taken for medical attention to Shillong Civil Hospital. On the same night, the President, the Vice President and the General Secretary of the KSU were arrested under various sections of the BNSS and the Meghalaya Maintenance of Public Order Act was invoked.
0: ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত কমিটীয়ে দোষীক চিনাক্তকৰণৰ বাবে তদন্ত অব্যাহত ৰখা বুলিও তেওঁ কয়। হিংসাত জড়িত 5জন মুখ ঢকা লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত কালি মেঘালয় আৰক্ষীয়ে আৰু এজনক গ্ৰেপ্তাৰ কৰে। এই পৰ্যন্ত মেঘালয় আৰক্ষীয়ে 19 আগষ্টৰ ঘটনা সন্দৰ্ভত 4জনক গ্ৰেপ্তাৰ কৰিছে। কৃষকৰ আয় বৃদ্ধি আৰু কৃষি খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰিছে। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা কৃষকৰ ওচৰলৈ লৈ যোৱাৰ বাবে চিন্তা কৰা হৈছে। ৰাজ্যৰ নতুন চৰকাৰখনে প্ৰথম 100 দিনৰ কাৰ্যকালত 2,19,000 মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ইয়াৰ ফলত 17,000ৰো অধিক কৃষক উপকৃত হৈছে। চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে পূৰ্বতে লোৱা সংকল্প কাৰ্যকৰী কৰাত সফল হোৱা বুলিও তেওঁ কয়। খেতিয়কসকলক ৰাজ্যৰ অন্নদাতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সবল কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ৰাজ্যত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰা আৰু কাৰ্বি আংলঙৰ কৃষি উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ভূমি পঞ্জীয়ন সঞ্চালক কৈলাশ কাৰ্তিক আৰু কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বৈঠকত মন্ত্ৰী হাজৰিকাই ৰাজ্যত প্ৰায় 2 লাখ অৰুণোদয় আঁচনিৰ লাভাৰ্থী থকাৰ বিপৰীতে কাৰ্বি আংলঙত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কম হোৱাত উদ্বেগ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই স্পষ্ট কৰি দিয়ে যে ভূমি নামজাৰি আৰু মালিকীস্বত্বৰ সমস্যা সমাধান নোহোৱালৈকে কৃষকসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে

0: পৰা 5 মাহৰ ভিতৰত জিলাখনত ভূমি পঞ্জীয়ন, ডিজিটীয়কৰণ আৰু মেপিং সম্পূৰ্ণ কৰিবলৈ জৰীপ দলৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক প্ৰয়োজনীয় মানৱ সম্পদ আৰু ছফটৱেৰ ইত্যাদি প্ৰদান কৰিবলৈও তেওঁ ভূমি পঞ্জীয়ন সঞ্চালকক নিৰ্দেশ দিয়ে। কৃষকসকলক পিএম কিষাণ, ৰাজ সাহায্য আৰু অন্যান্য চৰকাৰী আঁচনিসমূহ সহজে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। তদুপৰি কাৰ্বি আংলঙত বাণিজ্যিকভাৱে আলু খেতিৰ প্ৰসাৰ, বজাৰ সংযোজন শক্তিশালী কৰা আৰু কৃষকসকলৰ আয় বৃদ্ধি কৰা সন্দৰ্ভত পেপচিকোৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনা অনুষ্ঠিত হয়। পেপচিকোৰ প্ৰতিনিধি আৰু অগ্ৰণী আলু খেতিয়কসকলৰ মাজত অহা মাহৰ 5 তাৰিখে এখন যুটীয়া বৈঠক অনুষ্ঠিত হ'ব। পৰ্বতীয়া জিলাখনৰ যোগ্য কৃষকসকলে যাতে চৰকাৰী কল্যাণমূলক আঁচনি আৰু বজাৰৰ সুযোগৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ দেশৰ 1,500তকৈও অধিক স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। এই অনুষ্ঠান খেলো ইণ্ডিয়া সংবাদ, খেল কি বাট, পি এম কে ছাট অভিযানৰ অধীনত অনুষ্ঠিত হ'ব। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আই আই টি দিল্লীত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া উপস্থিত থাকিব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা আৰু তথা ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈসকলেও যুৱক যুৱতীসকলৰ সৈতে এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব। খেলুৱৈসকলৰ ভিতৰত মণিকা বোৱাত্ৰা, দীপা কৰ্মকাৰ, চাইনা নেহৱাল, গগন নাৰং, শ্ৰীজেশ, মেৰী কম, বাইচুং ভুটিয়া, পুলেলা গোপীচান্দ, অঞ্জু ববী জৰ্জ, কৰ্ণম মালেশ্বৰী আৰু মীৰাবাই চানুও আছে। একাংশ ক্ৰিকেটাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত পৰহিলৈ হ'বলগীয়া এই অনুষ্ঠান পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন স্থানতো এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। দৰং মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয় আৰু ভৱানীপুৰ মহাবিদ্যালয়তো এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাতছিঙিমাৰী ছুপাৰ মাৰ্কেট পৰিষ্কৰণৰ বাবে জিলা আয়ুক্ত পৰীক্ষিত থাউদমৰ নেতৃত্বত বিশেষ অভিযান চলোৱা হৈছে। জিলা আয়ুক্তগৰাকীয়ে জাবৰ জোঁথৰ আৰু বোকাৰে কদৰ্যময় হৈ পৰা বজাৰখন পৰিষ্কাৰ কৰিবৰ বাবে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়াৰ পাছতে কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ এই পদক্ষেপক ব্যৱসায়ী, ক্ৰেতা আৰু সাধাৰণ ৰাইজে আদৰণি জনাইছে। এই সন্দৰ্ভত স্থানীয় এজন সচেতন যুৱকে এইদৰে কয়।
1: জিলা প্ৰশাসনৰ তৰফৰ পৰা যি পদক্ষেপ হাতত লৈছে সেয়া নিশ্চিতভাৱে প্ৰশংসনীয় আৰু নতুন আয়ুক্তগৰাকী যে আহিছে ইমান কম সময়ৰ ভিতৰত ইমান কুইক একচন এটা লৈছে। বহুদিন ধৰি এই বজাৰটো লেতেৰা হৈ আছিল আৰু বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সাধাৰণ ৰাইজ আৰু দোকানীসকলে বহুত সমস্যাৰ সন্মুখীন হৈছে, কিন্তু আজি দেখা গৈছে জিলা প্ৰশাসনৰ এই পদক্ষেপে এই সমস্যাবোৰ সমাধান কৰিব যেন লাগিছে। আৰু মই যিসকল দোকানী আছে হাটশিঙিমাৰী বজাৰৰ ছুপাৰ মাৰ্কেটত যি দোকানী আছে তেখেতসকলক মই আহ্বান জনাব বিচাৰিম যে আপোনালোকে নিজৰ নিজৰ দোকানৰ সন্মুখত নিশ্চিতভাৱে ডাষ্টবিন ব্যৱহাৰ কৰক আৰু যিসকল কাষ্টমাৰ্ছ আছে তেখেতসকলকো মই আহ্বান জনাব বিচাৰিম যে নিজৰ চাৰিওপিনে যাতে চাফ চিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে। যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এয়া হৈছে এক ড্ৰিম প্ৰজেক্ট আৰু এই ড্ৰিম প্ৰজেক্টটো সফল কৰা আমাৰ সকলোৰে দায়িত্ব আছে।
0: আসন্ন নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে দলটোৱে ইচ্ছুক সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদন আহ্বান কৰিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি আগ্ৰহী কংগ্ৰেছ সদস্যসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ কোষাধ্যক্ষৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি 1,00,000 টকাৰ নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট তথা আবেদন পত্ৰৰ সৈতে আবেদনকাৰীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰি জমা দিব লাগিব। কালি আৰম্ভ হোৱা আবেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অহা 28 আগষ্টত সামৰণি পৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুজন চিকিৎসকে গোচৰটো সন্দৰ্ভত আদালতত সাক্ষ্যদান কৰিব। উল্লেখযোগ্য যে আদালতে সম্প্ৰতি জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলৰ ভাষ্য গ্ৰহণ কৰি আছে। কালিও দুগৰাকী চিকিৎসকে গোচৰটো সন্দৰ্ভত সাক্ষ্যদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কালি পৰ্যন্ত মুঠ 106 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ঘৰুৱা দলটোৱে কালি দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 8 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনা আলহী দল ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰিছিল। পৰহি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্নাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়, নগাঁও লোকসভা উপ নিৰ্বাচনৰ তৎপৰতা, পিঁয়াজৰ দাম বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যত অব্যাহত থকা বান সাহায্য আৰু পুনৰ্বাসন প্ৰক্ৰিয়াকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হোৱাৰ বাতৰিটো অসমে প্ৰতিদিন নিয়মীয়া বাৰ্তাকে ধৰি প্ৰায় প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাতৰিটোৰ উজনিৰ বান বিভীষিকা, কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰি জনালে মুখ্যমন্ত্ৰী হিমন্তই, আৰু দৈনিক জনমভূমি কাকতে গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্য দুৰ্যোগৰ সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে শিৰোনাম দিছে। দ্য চেণ্টিয়েল কাকতত বাতৰিটোৰ শিৰোনাম চি এম মিটছ অমিত শ্বাহ, ডিছকাছ ফ্লাড ৰেছপন্স এণ্ড ৰিহেবিলিটেশ্যন। দেশৰ কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে 29 আগষ্টত কেন্দ্ৰীয় চৰকাৰে খেলো ইণ্ডিয়া সম্বাদ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰং, টিহুকে ধৰি অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ লগতে দেশৰ 8 লাখ যুৱক যুৱতীক ভাৰ্চুৱেলি সম্বোধন কৰিবলগীয়া এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত পিঁয়াজৰ দাম বৃদ্ধি হোৱাৰ বাতৰি এটাও আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত পিঁয়াজৰ খুচুৰা মূল্য ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অধিক হোৱাৰ শীৰ্ষকেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰাৰ বিপৰীতে আমাৰ অসম কাকতে দাম বৃদ্ধিৰ প্ৰসংগৰ লগতে কেন্দ্ৰীয় চৰকাৰে নাছিকৰ পৰা পিঁয়াজবৰ্তি বিশেষ কান্দা এক্সপ্ৰেছ গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ দিশটোকো সামৰি লৈছে। যোৰহাটত দেওবাৰে নিশা হোৱা প্ৰচণ্ড ধুমুহাত বহুসংখ্যক শামুক ভঙা চৰাইৰ মৃত্যু হোৱাৰ দুখজনক বাতৰি এটা আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোৰ শিৰোনাম 62 এছিয়ান অ'পেন বিল ষ্টৰ্কছ কিল্ড, 68 আদাৰ্ছ ইনজৰ্ড এজ ষ্টৰ্ম আপৰুটছ ট্ৰিজ ইন যোৰহাট। নগাঁও লোকসভা উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰাৰ প্ৰসংগকো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ, বানে বিধ্বস্ত কৰা ঘাইপথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ, মেঘালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 4জনক গ্ৰেপ্তাৰ, মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিবৃতি প্ৰদান, কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ দেশৰ শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় আৰু ভাৰত শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় দিনাৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ অংকুৰণ দত্ত আৰু যোৰহাটৰ ৰাজেশ বৰদলৈলৈ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা, কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ জাগীৰোডত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ সহস্ৰাধিক হিতাধিকাৰীৰ সৈতে মত বিনিময়, উৎপাদনশীল ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আহান, ৰেচম খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰেচম শিল্প ব্যৱস্থাপনা তথ্য প্ৰণালী মুকলি, ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি পৰ্যালোচনা, আৰু অসমৰ মায়ংক চক্ৰৱৰ্তীৰ ল'ৰাৰ এছিয়ান জুনিয়ৰ দবা প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত খিতাপ দখল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক, 3খন চৰকাৰী আৰু 2খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5গৰাকী আৰু পলিটেকনিকৰ 4গৰাকী শিক্ষকক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। শিক্ষাখণ্ডলৈ আগবঢ়োৱা অতুলনীয় সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। বাছনি লাভ কৰা শিক্ষকসকলৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক অংকুৰণ দত্ত আৰু যোৰহাটৰ আদৰ্শ জনজাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজেশ বৰদলৈ আছে। ডঃ অংকুৰণ দত্তক উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিক শাখাৰ বাবে আৰু ৰাজেশ বৰদলৈক বিদ্যালয় শিক্ষক শাখাৰ বাবে বাছনি কৰা হৈছে। এই সন্মানৰ বাবে বাছনি লাভ কৰি ডঃ অংকুৰণ দত্তই এইদৰে কয়।
1: ভাল লাগিছে আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি দুগৰাকীয়ে পাইছো, বা বিশেষকে আমাৰ সমাজ বিজ্ঞান আৰু বা মিডিয়া আৰু কমিউনিকেশ্যন, তাত ভাৰতৰ পৰা সন্মুখেই নিৰ্বাচন কৰা হৈছে। নিশ্চয় ভাল লাগিছে, অনুপ্ৰেৰণা পোৱা যায়। বঁটাটো নতুন দিল্লীৰ বিজ্ঞান ভৱনত মহামহিম ৰাষ্ট্ৰপতি মহোদয়াই প্ৰদান কৰিছে।

0: বঁটা মোৰ ভাল লাগিছে যে মোৰ মায়ে এই বঁটা লাভ কৰিছিলে 2010 চনত, গতিকে মা জীয়াই থকা হলে মোৰ খুব ভাল লাগিলেহেঁতেন, তেওঁ খুব আনন্দিত হলহেঁতেন, কিন্তু মায়ে যিহেতু লাভ কৰিছিলে তেতিয়াও গৈছিলো মই 2010 চনত, তেতিয়া মই পাইছো, সেইকাৰণে মোৰ ভাল লাগিছে। মোৰ অনুপ্ৰেৰণাৰ উৎস হৈছে মোৰ মা আৰু দেউতা দুয়োজনেই শিক্ষক।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু জনকল্যাণমূলক আঁচনিৰ বিষয়ে ৰাজ্যপালগৰাকীক অৱগত কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ সহস্ৰাধিক হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে আৰু আঁচনিখনৰ সহায়ত তেওঁলোকে কিদৰে ব্যৱসায় বা ষ্টাৰ্টআপ প্ৰতিষ্ঠান গঢ়ি তুলিছে তাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলক পৰম্পৰাগত ব্যৱসায়ৰ উপৰি কুকুৰা পালন, মীন পালন, গাহৰি পালন আৰু কৃষি আৰু উদ্যান শস্যৰ দৰে উৎপাদনশীল ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আহান জনায়। যুৱ উদ্যোগীসকলক কৃষি, আন্তঃগাঁথনি পুঁজি, মাখনা খেতি আৰু অন্য সম্ভাৱনাময় কৃষিভিত্তিক ক্ষেত্ৰসমূহৰ সুযোগ গ্ৰহণ কৰি উপাৰ্জন বৃদ্ধি কৰাৰ লগতে আত্মনিৰ্ভৰ অসমৰ যাত্ৰা অধিক শক্তিশালী কৰাৰ বাবে চেষ্টা চলাবলৈ মন্ত্ৰীগৰাকীয়ে আহান জনায়। তেওঁ লগতে বহনক্ষম জীৱিকাৰ সৃষ্টি আৰু ৰাজ্যৰ গ্ৰামাঞ্চলৰ অৰ্থব্যৱস্থা সুদৃঢ়কৰণৰ ক্ষেত্ৰত উদ্যমশীলতা আৰু উৎপাদনমুখী বিনিয়োগত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ অৰ্থনৈতিক গতি ত্বৰান্বিত কৰাৰ স্বাৰ্থত প্ৰতিগৰাকী যুৱক যুৱতীলৈ সহযোগিতা আগবঢ়াবলৈ চৰকাৰ বদ্ধপৰিকৰ।
2: আমি সকলোতকৈ গুৰুত্ব দিব লাগিব উৎপাদনত, প্ৰডাকশ্যন কৰিম। আমাৰ যিকেইজনে দোকান দিছে তেওঁলোকে বাহিৰৰ পৰা বস্তু আনি বিক্ৰী কৰাতকৈ আমাৰ অসমত উৎপাদন হোৱা বস্তু বিক্ৰী কৰিলে অসমখন আৰু আগুৱাই যাব। গতিকে মই এটা বস্তুত সদায় গুৰুত্ব দিওঁ যে অসম এখন উৎপাদনশীল ৰাজ্য হ'ব লাগিব, অকল কনজামশ্যন কৰা মানে গ্ৰহণ কৰা ৰাজ্য হ'ব নোৱাৰিব। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো অনুৰোধ কৰিম, এই বছৰ আমি মিনিমাম 5-7 লাখক দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে নেক্সট চিএম ট্ৰিপুলে যিমানে এপ্লিকেশ্যন দিব উৎপাদনৰ কাৰণে, যোনে বেছি প্ৰজেক্ট দিব তেনেকুৱা প্ৰজেক্ট যাতে আমি আমাৰ চৰকাৰৰ পৰা এপ্ৰুভ কৰোঁ, ছিলেক্ট কৰোঁ আৰু তেওঁলোকক বেছিকৈ আমাৰ চিএম ট্ৰিপুলে টকা দিওঁ।
1: ৰাজ্যৰ ৰেচম খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থা, তথ্য ব্যৱস্থাপনা আৰু অংশীদাৰসকলৰ সংযোগ অধিক শক্তিশালী কৰাৰ বাবে আজি ৰাজ্য চৰকাৰৰ ৰেচম সঞ্চালকালয়ে আনুষ্ঠানিকভাৱে ৰেচম শিল্প ব্যৱস্থাপনা তথ্য প্ৰণালী মুকলি কৰে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই ডিজিটেল ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰেচম খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে তথ্যৰ সুচলতা, দক্ষ নিৰীক্ষণ ব্যৱস্থা আৰু উন্নত সমন্বয় সহজ কৰি তোলাই হৈছে এই ব্যৱস্থাৰ মূল উদ্দেশ্য। ৰেচম শিল্প ব্যৱস্থাপনা তথ্য ব্যৱস্থা প্ৰণালীটোক এৰী, মুগা পাট আৰু টছ ৰেচমৰ উমৈহতীয়া তথ্যৰ মঞ্চ হিচাপে গঢ়ি তোলা হৈছে। এই মঞ্চই কৃষক, কৃষক কল্যাণ গোট, জিলা ৰেচম কাৰ্যালয় আৰু ৰাজ্যিক প্ৰশাসনক ডিজিটেল মাধ্যমত একত্ৰিত কৰিব। উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী শ্ৰীদৈমাৰীয়ে ৰেচম খণ্ডত স্বচ্ছতা, সমন্বয় আৰু সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে প্ৰযুক্তি আৰু ডিজিটেল মঞ্চৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ৰেচম বিভাগৰ সঞ্চালক লক্ষী দত্তৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব, সঞ্চালক আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
3: ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত জিলা আয়ুক্ত সৃষ্টি সিঙে নিৰ্বাচনী প্ৰস্তুতি আৰু ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে শ্ৰীগোৱেলক অৱগত কৰে। মুখ্য নিৰ বাচনী বিষয়াগৰাকীয়ে পৰিবহণ ব্যৱস্থা, EVMৰ ব্যৱহাৰ, নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন কোষৰ কাম কাজ আৰু সমন্বয়কে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ বুজ লয়। গোৱেলে সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিবলৈ আৰু নিৰ্বাচন আয়োগে জাৰি কৰা নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়া উপস্থিত থাকে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত আন এখন বৈঠকত জিলাখনৰ নিৰ্বাচনী ব্যৱস্থা আৰু পৰিবহণ তথা সামগ্ৰী ব্যৱস্থাপনাৰ প্ৰস্তুতি মূল্যায়ন কৰে। বৈঠকখনত জিলাখনৰ প্ৰতিগৰাকী সচেতন ভোটদাতাৰ সুচল আহ যাহ আৰু নিৰ্বাচনী সুবিধা সুনিশ্চিত কৰাৰ লগতে স্বচ্ছ আৰু প্ৰশাসনিক সহায়ক পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আসন্ন উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা দলীয় সদস্যসকলৰ পৰা 28 আগষ্টৰ ভিতৰত আবেদন বিচাৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ বিৰোধী পক্ষৰ উপনেতা গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে দলৰ প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। AIUDFও উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ বিষয়টো পুনৰ বিবেচনা কৰিছে। দলটোৱে পূৰ্বতে ৰেজাল্ট

0: শিক্ষা ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
1: ये बहुत ही स्पेशल सेरेमनी है, समझ लीजिए। ये देखा गया है कि अभी यूथ हमारी कंट्री का एक बहुत बड़ा जो पॉपुलेशन का जो हिस्सा है वो 65% जो लोग हैं वो अंडर 28 इयर्स एज हैं, और अभी टाइम आ गया है कि हम दुनिया को दिखा दें कि हमारे पास जो युवा शक्ति है वो दुनिया में सबसे नंबर वन पर है, और इस चीज को हमें दिखाना पड़ेगा अपने नेशन बिल्डिंग में और खेल के द्वारा। तो हम एक प्रधानमंत्री नरेंद्र मोदी जी की पहल है कि हम युवाओं से संवाद करें, उन्हें जोड़ें और उन्हें खेल की तरफ प्रोत्साहित करें, और हम खूब इंटरनेशनल गेम्स में मेडल जीतें। तो इसके लिए स्पेशल प्रोग्राम है, ये 27th को हो रहा है 10 बजे से लेकर के 12 बजे के बीच में, और जो हमारे नेशनल लेवल के खिलाड़ी हैं वो भी यहाँ पे आएंगे।
0: শ্ৰী পুৰাণিকে কয় যে যুৱ অংশগ্ৰহণকাৰীসকলে স্থানীয় খেলুৱৈসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যমন্ত্ৰী, ৰাজ্যিক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী তথা সাংসদসকলৰ সৈতেও মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰ মাধ্যমেৰে মত বিনিময় কৰিব বুলিও শ্ৰী পুৰাণিকে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে পৰহিলৈ অসমৰ লগতে দেশৰ 1500তকৈ অধিক স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতী তথা খেলুৱৈসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আই আই টি দিল্লীত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া উপস্থিত থাকিব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা তথা ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈসকলেও যুৱক যুৱতীসকলৰ সৈতে এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব। দেশত ডিজিটেল ধনাদায় ব্যৱস্থা UPI প্ৰৱৰ্তনৰ 10 বছৰ সম্পূৰ্ণ হৈছে। 2016 চনৰ আজিৰ দিনটোতে এই ব্যৱস্থা মুকলি কৰা হৈছিল। ডিজিটেল ধনাদায়ৰ এই ব্যৱস্থাই অভূতপূৰ্ব পৰিসৰ আৰু বিশ্বাসযোগ্যতাৰ ফলত গোলকীয় স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। সম্প্ৰতি বিশ্বৰ 11খন দেশত এই ব্যৱস্থা কাৰ্যক্ষম হৈ আছে। ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ অন্যতম আটাইতকৈ সফল স্তম্ভৰূপে বিবেচিত UPI তাৎক্ষণিক লেনদেনৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈ আহিছে। বিত্ত মন্ত্ৰালয়ৰ মতে 2025-26 বৰ্ষত UPIৰ জৰিয়তে 24,162 কোটি লেনদেন হৈছে। আনহাতে 2016-17 চনত 1,78 কোটি লেনদেন হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই UPI ব্যৱস্থাৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সামাজিক মাধ্যমযোগে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে এই ব্যৱস্থাৰ বিষয়ে যথেষ্ট আলোচনা গৱেষণা হৈছে যদিও দেশৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সামগ্ৰিক পৰিৱেশ লৈ UPI কঢ়িয়াই অনা উৎপাদন বৃদ্ধিৰ বিষয়ে অধিক আলোচনাৰ থল আছে। UPIৰ লেনদেনৰ সময় ৰাহি কৰাৰ লগতে খুচুৰা ধন ঘূৰাই দিয়াৰ অসুবিধা দূৰ কৰিছে আৰু হিচাপ নিকাচ ব্যৱস্থা সহজ কৰি তুলিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। গুৱাহাটী বিশ্ববিদ্যালয় জব ফেয়াৰ সমিতিৰ উদ্যোগত আজি এখন নিয়োগ মেলা অনুষ্ঠিত হয়। শৈক্ষিক প্ৰতিভা আৰু উদ্যোগ খণ্ডৰ কৰ্মসংস্থাপনৰ সুযোগক একেখন মঞ্চত সংযুক্ত কৰাৰ লক্ষ্যৰে আয়োজিত এই নিয়োগ মেলাত 65টা প্ৰতিষ্ঠানত নিয়োগৰ সুযোগ লাভ কৰাৰ বাবে প্ৰায় 600গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰে। এই নিয়োগ মেলাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপাচাৰ্য অধ্যাপক নন্দীগোপাল মহন্তই কয় যে শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলৰ অৰ্থপূৰ্ণ কেৰিয়াৰ সুযোগৰ সৈতে সংযোগ কৰা বিশ্ববিদ্যালয় আৰু উদ্যোগ খণ্ডৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে এনে নিয়োগ মেলা অত্যন্ত প্ৰয়োজনীয়। নিয়োগ মেলাৰ আহ্বায়ক ডঃ সমীৰ চৰকাৰে শিক্ষাৰ্থীসকলৰ শিক্ষা জীৱনৰ পৰা কৰ্মজীৱনলৈ উত্তৰণত বিশ্ববিদ্যালয়ৰ ভূমিকা আৰু দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই নিয়োগ মেলাত বেংকিং আৰু বিত্তীয় সেৱা, তথ্য প্ৰযুক্তি, দূৰসংযোগ, ডিজিটেল সেৱা, স্বাস্থ্য সেৱা, শিক্ষা, মাইক্ৰ' ফাইনেন্স তথা অন্যান্য সহযোগী খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক সমাজ আৰু উদ্যোগ খণ্ডৰ মাজত প্ৰত্যক্ষ আৰু সুদৃঢ় সংযোগ স্থাপনৰ ক্ষেত্ৰত নিয়োগ মেলাই বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আজি সংহত কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এটা নতুন আদৰ্শ জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰ মুকলি কৰে। ভৱিষ্যতৰ দুৰ্যোগৰ পূৰ্ব প্ৰস্তুতি আৰু সঁহাৰি বিষয়ক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া স্বীতি চাংচনে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ উপস্থিতিত এই কেন্দ্ৰটো মুকলি কৰে। বিশেষ ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তিৰে নিৰ্মিত এই আদৰ্শ কেন্দ্ৰটোৱে ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ পৰা ভৱন অট্টালিকাসমূহত পৰিব পৰা বিৰূপ প্ৰভাৱ ৰোধ কৰাত সহায় কৰিব। এই নতুন প্ৰযুক্তিয়ে ভূমিকম্পৰ সময়ত অট্টালিকাসমূহৰ ওপৰ অংশক ভেটিৰ পৰা পৃথক কৰি ৰাখিব। উল্লেখযোগ্য যে অসমত প্ৰথমবাৰৰ বাবে দুৰ্যোগ প্ৰশমনৰ বাবে এনেধৰণৰ উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। অসমৰ মায়ং চক্ৰৱৰ্তীয়ে মুম্বাইত অনুষ্ঠিত এছিয়ান জুনিয়ৰ

0: ল'ৰাৰ শাখাৰ দবা প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। মায়ংকে আজি সামৰণি পৰা প্ৰতিযোগিতাৰ নৱম ৰাউণ্ডৰ অন্তত 7.5 পইণ্ট অৰ্জন কৰি খিতাপ হস্তগত কৰে। ইপিনে কৰ্ণাটকক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰীতি বৰদলৈ ছোৱালীৰ শাখাত বিজয়ৰ সন্মান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এছিয়াৰ 11খন দেশৰ প্ৰতিভাৱান খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ এনে প্ৰদৰ্শনে ৰাজ্যত ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ ইতিবাচক ছবি দাঙি ধৰিছে। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আজি তৃতীয় দিনৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত 8টা উইকেট হেৰুৱাই 265 ৰাণ সংগ্ৰহ কৰে। দলটোৰ 2টা উইকেট বাকী থকা অৱস্থাত ভাৰতৰ প্ৰথম ইনিংছতকৈ 238 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 9টা উইকেটৰ বিনিময়ত 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ভাৰতৰ হৈ দেৱদত্ত পাডিকালে 117 আৰু ধ্ৰুৱ জুৰেলে 115 ৰাণ কৰে। ভাৰতে খেলখনত জয়ী হলে 2025-27 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ দৌৰত চতুৰ্থ স্থানলৈ উন্নীত হ'ব। সম্প্ৰতি অষ্ট্ৰেলিয়া প্ৰথম, দক্ষিণ আফ্ৰিকা দ্বিতীয় আৰু নিউজিলেণ্ড তৃতীয় স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ অংকুৰণ দত্ত আৰু যোৰহাটৰ ৰাজেশ বৰদলৈলৈ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ জাগীৰোডত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ সহস্ৰাধিক হিতাধিকাৰীৰ সৈতে মত বিনিময়। ৰেচম খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰেচম শিল্প ব্যৱস্থাপনা তথ্য প্ৰণালী মুকলি। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি পৰ্যালোচনা। আৰু অসমৰ মায়ংক চক্ৰৱৰ্তীৰ এছিয়ান জুনিয়ৰ দবা প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত খিতাপ অৰ্জন।
1: দোস্তোঁ আকাশবাণী কে গুৱাহাটী কে ইণ্টাৰ সে অভি আপ সুন ৰহে থে সন্ধিয়াৰ আঞ্চলিক বাতৰি ফ্ৰিকুৱেঞ্চি মডুলেশ্যন 100.2 মেগাহৰ্টজ পৰ আকাশবাণী কা আফলং কেন্দ্ৰ হে। দোস্তোঁ আইয়ে অব স্থানীয় ভাষাও কে কাৰ্যক্ৰমো কো জাৰি ৰখতে হুৱে সুনতে হে ডিমাচা কাৰ্যক্ৰম মে আজ কুছ ডিমাচা লোকগীত ক্ৰিকলেডি লংথাসা আৰু উনকে সাথীয়ো কে আৱাজ মে।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজি আৰম্ভণিতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানটি আগবঢ়াইছোঁ। এই শিতানত আজি শুনক আদৰ্শ কৃষক প্ৰতাপ কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে শিক্ষামণি দত্তই।
0: নমস্কাৰ প্ৰতাপ কলিতা।
2: নমস্কাৰ। হয়,
0: আপোনাৰ গাঁওখনৰ নাম প্ৰথমে কওকচোন।
2: মোৰ গাঁওখন এক নং বাগাওতা হাজো সমষ্টি।
0: হয়, আপুনি যিহেতু সমন্বিত কৃষি ব্যৱস্থাৰ লগত জড়িত, আপুনি কি কি খেতি কৰিছে এতিয়া?
2: মই এতিয়া বৰ্তমান মোৰ ধানৰ খেতি আছে, ফুলৰ খেতি আছে, নেমু টেঙাৰ বাগান আছে, আৰু আকৌ জিকাৰ বাগান আছে, ফলৰ বাগান আছে।
0: হয়, প্ৰথমতে আপুনি কি খেতিৰে আৰম্ভ কৰিছিল?
2: প্ৰথমতে মই মোটামুটি 30 বিঘা মাটি আৰম্ভ কৰিছোঁ মই।
0: হয়,
2: তাৰপিছত তাৰমানে সেই 30 বিঘাত পোনপ্ৰথমে মই তাৰমানে কলৰ বাগান খুলিছিলোঁ।
0: হয়
2: হয়।
0: তাৰপিছত এতিয়া আপুনি
2: চেগুনৰ বাগান আছে, ধানৰ খেতি আছে, আপোনাৰ ফুলৰ খেতি চলি আছে। হয়, আৰু নেমু টেঙৰ বাগান চলি আছে, ফলৰ বাগান চলি আছে, জিকাৰ আছে।
0: হয়,
2: আৰু ইয়াৰ পাছতো মই এতিয়া ইতিমধ্যে সৰিয়হৰ কাৰণে মই মাটি হেৰি কৰিছোঁ, তাৰমানে সৰিয়হ কৰি মই আকৌ প্ৰস্তুত কৰি থোৱা হৈছে মাটি, তাৰমানে বেলেগ বেলেগকৈ তাৰমানে এইবিলাকখন।
0: হয়, আৰম্ভণিতে আপোনাৰ মূলধন কিমানমান?
2: মূলধন মানে কলৰ বাগান প্ৰথম খোলাৰ লগে লগে মই 1,00,000 টকা খাটাইছিলোঁ মই প্ৰথমতে তাৰমানে। তাৰপিছত আৰু সেই আৰম্ভণিৰ পৰাই মই তাৰমানে অলপ অলপকৈ উঠি আহি আছোঁ মই, সেইমতে মই খেতিবিলাক বাঢ়াই নিয়ে আছোঁ মই। তোমাৰ
0: এতিয়া আপোনাৰ বছৰি যিমানখিনি উৎপাদন হয় তাৰ পৰা মোটামুটি কিমানমান লাভ থাকে?
2: বছৰি মোটামুটি 12,00,000 টকা তাৰমানে অনুমান
0: মোটামুটি আৰু।

0: হয় ঠিকে আছে, বৰ উৎসাহজনক কথাটো।
1: হয়
0: হয়, যিহেতু আপুনি সমন্বিত কৃষি
1: হয়
0: ব্যৱস্থাৰ লগত জড়িত,
1: হয়
0: বিভিন্ন ধৰণৰ খেতি কৰে,
1: হয়
0: গতিকে আপোনাৰ প্ৰশিক্ষণো সেইমতে বিভিন্ন ধৰণে বিভিন্ন খেতিৰ কাৰণে ল'ব লগা হয়নে?
1: প্রশিক্ষণ মই লৈছো,
0: লৈছে,
1: বিভিন্ন
0: কওকচোন।
1: ধরনের লৈছো। মই মই কাই কৃষি কে ভিকে
0: হয়
1: মই তাতে এই ফুলের খেতির কারণে তারমানে আপনার প্রশিক্ষণ লৈছো।
0: হয়
1: আর তাতে তারমানে আপনার এই নেমু টেঙার কেনেকুয়া কি করিলে তারমানে বস্তুটো চাহিদাটো বেশি বাড়ি যাব,
0: বাড়ি যায়,
1: তাতেই তারমানে প্রশিক্ষণ লওয়া হয়েছে।
0: হয়
1: তাতে আর হেৰি আপনার এখন বাগান তলত, যেকোনো বাগানের তলত তাতে 3টা 4টা খেতি করব পারি, সেনেকুয়াও প্রশিক্ষণ দিয়া হয়েছে তাতে। সেইবিলাকও মই প্রশিক্ষণ লৈ আহিছো তাতে, আনি সেই ভাজেই মই তাৰমানে আৰম্ভ কৰিছোঁ। এতিয়া সেই মই কোনো হেৰি নোহোৱাকৈ ক্ৰুটি নোহোৱাকৈ তাৰমানে চলি আছোঁ। মোৰ লগত 6-7টা পৰিয়াল চলি আছে ইতিমধ্যে। এগ্ৰিকালচাৰ এডুচাৰ আছে, এডুচাৰে সেইমতে দিয়া দিছে, সেইমতে মই কাম কৰিছোঁ।
0: বৰ্তমান আপুনি চৰকাৰী আঁচনি কিবা পাইছেনে?
1: চৰকাৰৰ আঁচনি মই পাইছোঁ।
0: হয়,
1: বৰ্তমান মই চৰকাৰৰ পৰাই তাৰমানে চোলাৰ পানীৰ পাম্প,
0: হয়,
1: বিনা পইচাত, তাৰমানে লাইনৰ খৰচ নাই, সূৰ্যৰ তাপত তাৰমানে পানী মই এনি টাইম য'ত যেনেকৈ লাগে মই পানী ব্যৱহাৰ কৰি আছোঁ, সেইমতে পানী যোগান ধৰি আছোঁ খেতিবিলাকত।
0: হয়,
1: কোনো মই অসুবিধা পোৱা নাই, চৰকাৰৰ পৰা মই পাইছোঁ। আৰু ইতিমধ্যে মই চৰকাৰৰ পৰাই যিবিলাক জালুকৰ পুলি হওক,
0: হয়,
1: বীজ হওক, সেইবিলাক মোক চৰকাৰৰ পৰা বহন কৰে। অঁ দিছে দিছে, তেওঁলোকে মোক সেইবিলাক যোগান ধৰিছে। ইতিমধ্যে মোক আৰু এটা পুলি হাউচ ইতিমধ্যে মোক দিছে, তাৰমানে মই আৰম্ভ কৰিছোঁ। তাৰমানে পুলি হাউচ তাৰমানে কম খৰচত তাৰমানে কেনেকৈ কৰিব পাৰি, বেম্বু দি বাহাই দি মই আৰম্ভ কৰিছোঁ তাৰমানে ইতিমধ্যে।
0: কৰিছে,
1: হয়,
0: এইখিনি সুবিধা পাবৰ কাৰণে কেনেকৈ আগবাঢ়িছে আপুনি?
1: মই তাৰমানে আগবাঢ়ি মানে মোৰ যিটো তাৰমানে মোৰ নিজৰ হেৰিৰ দ্বাৰাই খেতিৰ হেৰি দেখি ৰাইজে যেতিয়া তাৰমানে ছাৰহঁতক কৈছে, তেতিয়া ছাৰহঁত নিজে আহিছে, মোৰ ঘৰত আহিছে, আহি তেওঁলোকে নিজেই তাৰমানে মোক মাতি নিছে, নি পেলাই তেওঁলোকে মোক গোটেইখিনি সুবিধা তাৰমানে সেইমতে মোক মাতি নিছে, নি পেলাই তাৰমানে মোক তাৰমানে এইবিলাক হেৰি কৰি দিছে তাৰমানে।
0: আৰু বেংকৰ পৰা লোন,
1: বেংকৰ পৰা মই লোন লৈছিলোঁ এবাৰ, তাৰমানে 25,000 টকা তাৰমানে এডুচাৰে যোগাযোগ কৰি পেলাই মোক দিছিল, 25,000 টকা লৈছিলোঁ। তাৰপিছত মই সেইটো ৰিকভাৰী কৰিছোঁ। আজি এই খেতিৰ কাৰণে চৰকাৰে কিমান ধুনীয়া সুবিধা দিছে, নিজৰ মাটি থাকিলে সেইমতে তাৰমানে চৰকাৰে এইবাৰতো আকৌ বহুত সুবিধা দিছে তাৰমানে, আৰু দিব তাৰমানে
0: দিব,
1: আগবাঢ়ি আহিছে তাৰমানে খেতিয়কৰ কাৰণে।
0: আপুনি খেতি বাতিত জৈৱিক সাৰ ব্যৱহাৰ কৰে নে ৰাসায়নিক সাৰো ব্যৱহাৰ কৰে?
1: মোৰ কিন্তু মই যিটো ঘৰুৱা সাৰ,
0: হয়,
1: টাংকি দুটা গাৰা বনাই লৈছোঁ, লৈ প্লাষ্টিকেদি বনাই লৈ,
0: হয়,
1: মই তাতে তাৰমানে জাবৰ জোথৰ পেলাই মোক এইটো চাৰে দিয়া পৰামৰ্শ মতে মই ঘূৰি কেঁচু কিনি আনিছোঁ, কেঁচু কিনি আনি তাতে দিছোঁ। সেই যিবিলাক খাই পেলাই গোবৰবিলাক ওলাই তাৰমানে সেই যিটো সাৰ, সেইটো এনেকুৱা তাৰমানে শক্তি তাৰমানে খেতিৰ কাৰণে নাই, সেই সাৰবিলাক মই ব্যৱহাৰ কৰোঁ। আৰু মোৰ গৰু আছে, গৰুৰ যিটো গোবৰ এঠাইত দাম কৰি থৈ পেলাই যিটো তাৰমানে মৰি পেলাই তাৰমানে সেই সাৰটো দিয়াৰ পাছত বস্তুডাল এনেকুৱা শক্তি, আৰু সেই ফলটো খালে ৰাইজৰ কোনো ক্ষতি নহয়,
0: ক্ষতি নহয়,
1: কোনো বেমাৰ আজাৰৰ কাৰণে ডিফেক্ট নাই। মোৰ ঘৰত সেনেকুৱাই তাৰমানে সাৰ তৈয়াৰ কৰোঁ মই নিজে। আৰু মোৰ যিবিলাক মই তেল খাওঁ, সৰিয়হৰ তেল, যিবিলাক সৰিয়হৰ শলে আছে সেইবিলাক গুড়া কৰি আনি মই খেতিবিলাক ব্যৱহাৰ কৰোঁ। তেওঁলোক সেই সৰিয়হটো বিয়াৰ যেতিয়া ব্যৱহাৰ কৰিম খেতিত, সেই খেতিখিনিৰ এনেকুৱা শক্তি আহে তাৰমানে খেতিখিনি চাই ভাল লাগে।
0: বুজিছোঁ, সমন্বিত কৃষি ব্যৱস্থাৰ এইটো এটা বৰ লাভজনক
1: লাভজনক আৰু লাভজনক
0: যে ইটোৰ লগত সিটো জড়িত হৈ
1: আছে, সিটো জড়িত হৈ আছে। ৰাইজে মোক বিচাৰি থাকে, মাৰ্কেট আছে ওচৰতে, 3খন মাৰ্কেট আছে মোৰ, লোকেল মাৰ্কেট আছে, সেই লোকেল মাৰ্কেটতে মই তাৰমানে সেইবিলাক বিকো, বেপাৰীও যায় ঘৰৰ পৰাই লৈ আহে। আকৌ মোৰ ঘূৰি মাছ খোৱাটো কেতিয়াবা যেতিয়া বস্তুটো বেছি হৈ যায় মই ঘূৰি আকৌ মাছ খোৱা চব্জি মাৰ্কেট আছে তাতেও লৈ আহোঁ। আৰু মোৰ যিবিলাক ফুল আছে ফুলবিলাকো মই তাৰমানে মাছ খোৱা আমাৰ ফুলৰ মাৰ্কেট আছে তাতে লৈ আহোঁ, তাতে বিক্ৰী কৰোঁ মই সেইবিলাক।
0: মানে আপুনি স্থানীয় বজাৰখনেই ব্যৱহাৰ কৰে আপোনাৰ উৎপাদন বিক্ৰী কৰিব,
1: বিক্ৰী কৰিবৰ কাৰণে তাৰমানে।
0: আৰু আপুনি ফুলৰ ব্যৱসায়টোৰ কথা অকণমান কওকচোন, বজাৰখনৰ বিষয়ে অকণমান কওক।
1: অঁ বজাৰ, ফুলৰ বজাৰটো এতিয়া ধুনীয়া বজাৰ এতিয়া বৰ্তমান। আমাৰ যিখন তাৰমানে মাছখোৱাৰ ফুলৰ মাৰ্কেট আছে তাতে মই ৰাতিপুৱাই তাৰমানে 3টা বজাতে আহিলোঁ, আহি ৰাতিপুৱা 6টা বজাত মোৰ বিকা শেষ। বেপাৰী লৈ গ'ল, বেপাৰী তাৰ পৰাই ডিষ্ট্ৰিবিউচন কৰিব, যোনে জকি লৈ যায় এইটো লৈ গুচি যাব অসমৰ
0: যোনো
1: বিভিন্ন ঠাইলৈ। তাৰপৰাই এইটো ধুনীয়া আৰু তাৰমানে বিজনেছ, ফুলৰ বিজনেছটো এতিয়া বৰ্তমান ফুলৰ বিজনেছটো বহুত ভাল হৈছে, ধুনীয়া ফুলৰ খেতিত। মই ইতিমধ্যে

0: কৰি আছো বৰ্তমান এবিঘা, আৰু এবিঘা তাৰমানে ইতিমধ্যে মই হাল বাই ক্লিয়াৰ কৰিছোঁ, আকৌ ফুল লগাম তাৰমানে, আকৌ ঘূৰি ধান কাটিম, কাটি পেলাই তাতে আকৌ ফুল লগাম মানে। তাৰপিছত তাতে আমাৰ এই যিটো বেঙেনা, বেঙেনাৰ কাৰণে মই মাটি হাল বাইছোঁ, বেঙেনাৰ খেতি কৰিম।
1: মানে ধান খেতি আপুনি চপাব, চপাই তাত আকৌ ফুলৰ খেতি কৰিব?
0: ফুলৰ খেতি প্ৰথম কৰিম, সৰিয়হ কৰিম আৰু, সৰিয়হ কৰিম আৰু, সৰিয়হ কৰি উঠি কৰি আকৌ তাৰমানে ফুলৰ খেতি লগাম। তাৰমানে এটা মাটিত তিনিটা চাৰিটা খেতি কৰিব লাগে তাৰমানে, সেই চিষ্টেমত মই খেতিবিলাক কৰোঁ। তাৰমানে মাটিডোখৰ এনেই তাৰমানে পৰি থাকিব নেদাওঁ আৰু তাৰমানে।
1: অসমত আচলতে এইটো এটা সমস্যা যে বাৰ মাহত এটা খেতি কৰি পেলাই কৃষকসকল বহি থাকে,
0: বহি থাকে নালাগে। মই সেনেকুৱা নহয় আৰু তাৰমানে, মই তাৰমানে এটাৰ পৰা এটা খেতি তাৰমানে লগাই থাকো তাৰমানে।
1: এটো খুব যোগাত্মক বাৰ্তা,
0: হয় সেনেকুৱাকে মই লগাই থাকো তাৰমানে।
1: হয় হয়। আৰু ফুলৰ চাহিদা কোনবিলাক ফুলৰ এতিয়া বৰ্তমান?
0: এতিয়া বৰ্তমান আপোনাৰ এই রজনীগন্ধাত চাহিদা আছে, আমাৰ এই যিটো জবা ফুল বুলি কয় যে নাৰ্জি ফুল, নাৰ্জি ফুলৰ চাহিদাটো ধুনীয়া এতিয়া মাৰ্কেটত। আপোনাৰ কলকাতাৰ পৰা আহে, আমাৰ অসমৰ ফুলেদি তাৰমানে নুকুলে, কলকাতাৰ পৰা চাপ্লাই আহে গাড়ী গাড়ী। কিন্তু আমাৰ অসমৰ ল'ৰাই এনে কিছুমান এনেকুৱা বেকাৰ হৈ আছে, তেওঁলোকে এইবিলাক মাটি পৰি আছে, মাটিত কৰিব লাগে,
1: কৰিব লাগে,
0: আগবাঢ়ি আহিব লাগে তাৰমানে। আজি এনেই ধুনীয়া পইচা ল'ব লাগে মানুহ তাৰমানে,
1: চৰকাৰে সা সুবিধাখিনি,
0: সা সুবিধাখিনি চৰকাৰে দিছে কিন্তু গোটেইখিনি দিয়ে। আপোনাক যদি ফুলৰ বীজ লাগে তেওঁলোকে যোগান ধৰে।
1: ভৱিষ্যত আপোনাৰ কাৰ্যপন্থা কেনেকুৱা, আৰু নতুন খেতি কৰিব নেকি?
0: নতুন খেতি মানে মই কৰাৰ ভাৱ আছে, মই এতিয়া বৰ্তমান ভাগে ভাগে তাৰমানে নতুন মানে এইবিলাকৰে তাৰমানে ফুলৰে বেলেগ বেলেগ বেলেগ বেলেগ ফুল আছে আৰু। এতিয়া ইতিমধ্যে জাৰবেৰা ফুল মই অলপমান বীজ আনিছোঁ, আনি পেলাই মই জগাই থৈছোঁ এতিয়া বৰ্তমান। আপোনাৰ জাৰবেৰা বুলি কয় সেইটো,
1: জাৰবেৰা
0: হয়, সেইটো মই ইতিমধ্যে পুলি আমাৰ চৰকাৰে দিছে, চৰকাৰৰ পৰাই গ্ৰহণ কৰিছে। মোক
1: ক'ৰ পৰা আপুনি সংগ্ৰহ কৰিছে?
0: আমাৰ এইটো ছাৰ হাজো চাৰ্কলৰ এইটো ছাৰ, আৰু পাৰ্থজ্যোতি বৰা ছাৰে আমাক গোটেইখিনি যোগাযোগ কৰি বীজবিলাকো দি আছে। আপোনাৰ জালুকৰ বীজবিলাক যিমান লাগে তেওঁলোকে দি আছে, তেওঁলোকে যোগান ধৰি আছে। সেইমতে মোৰ খেতি বাতি দেখা পাই ভাল লাগি তেওঁলোকে যাই থাকে তাৰমানে, মাহত যাই যাই পৰামৰ্শবিলাক দি থাকে, এনেকৈ কৰা, এনেকৈ কৰিলে এইটো ভাল হ'ব, সেনেকৈ। এতিয়া মোৰ কাজি নেবু টেঙাৰ বাগানবিলাক দেখিছে, দেখি পেলাই কৈছে যে ধুনীয়া কৰিছা তুমি, এনেকৈ তামোলৰ তলত তুমি হেৰি লগাইছ, নেমু টেঙা লগাইছ, এনেকুৱাই তাৰমানে বুদ্ধিয়া মানুহৰ কাম ক'ব লাগে তাৰমানে। এজাগাতে তাৰমানে তোমাৰ তামোল খেতিও হৈছে, নাৰিকলো হৈছে, নেমুও হৈছে এটা ঠাইতে, তেনেকুৱাকৈ মই কৰিছোঁ আৰু তাৰমানে। ৰাইজক মই দেখুৱাই দিয়াই আছোঁ এইবিলাক।
1: হয় হয়, এইখিনি মানে আপোনাৰ মাটিও আপোনাৰ উপযুক্ত ব্যৱহাৰ, কম মাটিটো,
0: কম মাটিত তাৰমানে খেতি উৎপাদন তাৰমানে বাঢ়ি গ'ল,
1: বাঢ়ি গ'ল,
0: বাঢ়ি গ'ল,
1: ইটো সিটো সহায় হোৱা হিচাপে খেতিৰ, প্ৰত্যেকটো খেতিৰে প্ৰডাকশ্যনটো
0: বাঢ়ি যায় আছে, কমা নাই তাৰমানে, একমান হৈ আছে প্ৰডাকশ্যনটো, একমান হৈ আছে।
1: হয় হয়। আপুনি জৈৱিক সাৰ উৎপাদনত গৰুৰ গোবৰ ব্যৱহাৰৰ কথা ক'লে,
0: হয় হয়, গৰু গোবৰ ব্যৱহাৰ কৰোঁ মই।
1: এতিয়া আপুনি গৰু পোহে নেকি?
0: গৰু মোৰ আছে তাৰমানে চাৰিজনী আছে বৰ্তমান।
1: হয়।
0: তাৰমানে চাৰিজনী মানে কেনেকুৱাকৈ, মোৰ এজন আছিলে লোকেল গৰু, তাৰপিছত মই তাৰমানে ডক্টৰক হয়তো ক্ৰছ কৰিলোঁ, ক্ৰছ কৰিলোঁ, ক্ৰছ কৰাৰ পিছত মোৰ তাৰমানে জাৰ্চি গাই উৎপাদন হ'ল, উৎপাদন হৈ পেলাই এতিয়া মোৰ চাৰিজনী হ'ল এতিয়া বৰ্তমান। চাৰিজনীৰ যিবিলাক গোবৰ, সেই গোবৰবিলাক মই তাৰমানে পইচা ইফালে তাৰমানে সাৰ ব্যৱহাৰ কৰোঁ, সেইটো খেতিত ব্যৱহাৰ হয়। তাৰপিছত যিটো আমাৰ গৰু, গৰুৰ গাখীৰ, গৰুৰ গাখীৰটো মোৰ উৎপাদন হয়। এতিয়া বৰ্তমান মই দুজনী খীৰাই আছোঁ,
1: দুজনী জাৰ্চি গাই,
0: দুজনী জাৰ্চি গাই মোৰ তাৰমানে ক্ৰছ, তাৰমানে এইটো মই লোকেলৰ পৰাই ক্ৰছ কৰিছোঁ তাৰমানে।
1: এইখিনি সুবিধা ক'ত পালে আপুনি?
0: এইটো তাৰমানে সুবিধা মানে আমাৰ ওচৰৰে তাৰমানে ডক্টৰ আছে, ডক্টৰে তাৰমানে দিহা পৰামৰ্শখিনি মোক দিলে যে এনে তেনে তুমি এই গাইটোকে তুমি বেজী দিয়া, তুমি কৈছে তুমি বেজী দিয়া, তোমাৰ উন্নত মানৰ পোৱালি জন্ম হ'ব, হ'লে তাৰমানে তেওঁৰ পৰা তাৰপৰা তুমি যদি এইটো 3 লিটাৰ গাখীৰ পাইছা সেইটো 10 লিটাৰ পাবা তুমি। এজনী এইবাৰ আকৌ ঘূৰি মোৰ অষ্ট্ৰেলিয়ান চানা হৈছে এটা,
1: সেইটো কেনেকৈ হ'ল?
0: সেইটো তাৰমানে সেই তাৰমানে আমাৰ ভেকচিন দিয়া ডক্টৰে কৈ দিয়ে বোলে এইটো তোমাৰ অষ্ট্ৰেলিয়ান হ'ব, এইটো তাৰমানে তোমাৰ ক্ৰছ হেৰি হ'ব, জাৰ্চি হ'ব।
1: হয়। গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী উৎপাদন কৰিবৰ কাৰণে আপোনাৰ ভৱিষ্যত কিবা কাৰ্যপন্থা আছে নেকি?
0: কাৰ্যপন্থা মানে মই ভাবি থৈ দিছোঁ আৰু তাৰমানে, মই তেনেকুৱাকৈ গাখীৰৰে তাৰমানে যিটো এতিয়া তেওঁলোকে বেপাৰী কৰি আছে, মই নিজে কৰাৰ কাৰণে মই এটা মোৰ এটা পন্থা এটা আছে মোৰ নিজৰ মনতে, এক্সট্ৰাকৈ মই তাৰমানে সেনেকৈ মিচিং চিচিং আনি পেলাই এতিয়া মই দেখিছোঁ বৰ্তমান তেওঁলোকৰ তাতে, দেখি পেলাই তেওঁলোকে যেনেকৈ তাৰমানে ক্ৰীম উলিয়াইছে, ময়ো তেনেকুৱাকৈ কৰাৰ মোৰ এটা পন্থা আছে আৰু তাৰমানে।
1: হয়। আৰু যিহেতু আপুনি ইমান

0: ভিন্ন ধৰণৰ জাত ৰাখিছে আৰু
1: হয়
0: উৎপাদন ইমান প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে,
1: পাই হয়
0: গতিকে তাৰ পৰা আৰু এটা ব্যৱসায় বাঢ়িলে
1: বাঢ়িলে
0: নিশ্চয়কৈ
1: মই আৰু
0: ভাল
1: আকৌ
0: হয়,
1: বাঢ়ি যাব,
0: আৰু বাঢ়িব,
1: হয়
0: আৰু
1: আৰু
0: গোবৰো বৃদ্ধি পাব।
1: পাব
0: হয়
1: আকৌ ঘূৰি মই তাৰমানে তেওঁলোকৰ কাৰণে ঘূৰি এক্সট্ৰাকে তাৰমানে আজিকালি এই ঘাঁহৰ কাৰণে গুটি কিনিব পায় 20 পায়,
0: হয়
1: তেওঁলোকৰ কাৰণে এক্সট্ৰাকে মই ঘাঁহ বনাই থওঁ, ঘাঁহ বনাই থওঁ কাটি আনি পেলাই তেওঁলোকক দিওঁ, সেইটোত আকৌ গাখীৰৰ উৎপাদনটো বেছি বাঢ়ে।
0: বেছি হয়,
1: কেঁচা ঘাঁহ যেতিয়া
0: হয়
1: খাবলৈ দিয়া হয়
0: হয়
1: তেতিয়াহ'লে আপোনাৰ গাখীৰৰ পৰিমাণটো বাঢ়ি যায়, তেনেকুৱাকৈ মই তাৰমানে ঘাঁহ কৰি থৈ দিছোঁ আৰে কথা মাটি, তেওঁলোকক কাটি দিওঁ, এবাৰ কৰিলে তাৰমানে 3 বা 4 বাৰ কাটিব পাৰি ঘাঁহটো, 4 বাৰক গ'লে কাটিব পাৰি ঘাঁহটো,
0: এতিয়া সেইখিনি ঘাঁহো মানে স্থানীয় নহয়,
1: ঘাঁহটো তাৰমানে মই বীজটো কিনি আনিব লাগে,
0: কিনি আনিব লাগে,
1: কিনিব কিনিব পায় আজিকালি আমাৰ লোকেল ঘাঁহতকৈ আজিকালি উন্নত মানত তাৰমানে বিজ্ঞান পদ্ধতিৰে বস্তুবিলাক কৰিব লাগে তাৰমানে।
0: হয় হয় এতিয়া আমি সকলোখিনি গম পালোঁ, ধান,
1: হয়
0: পাচলি,
1: পাচলি,
0: ফুল,
1: ফুল,
0: তাৰপিছত গৰুলৈকে গম পালোঁ।
1: গৰু,
0: এতিয়া এটা
1: তাৰে
0: কথা,
1: ভিতৰত আৰু আকৌ এটা আশা
0: হয়
1: হেৰি আছে
0: হয়
1: আপোনাৰ, এই মই নিজেই তাৰমানে কৰি আছোঁ বৰ্তমান,
0: হয়
1: 2 বিঘা মাটি তাৰমানে দকৈ খান্দিছোঁ,
0: হয়
1: 2 বিঘা মাটি মই দ কৰি তাৰমানে অলপ চাৰো চাইড পাৰ বনাই লৈছোঁ,
0: ওম ওম
1: পাৰ বনাই লৈ পেলাই মই আকৌ ঘূৰি তাতে তাৰমানে ধান খেতি কৰিছোঁ, ধান খেতি কৰি পেলাই তাতে এতিয়া পানীটোতো ধোৱা হৈ গৈছে, তাতে আকৌ ঘূৰি মাছ পোৱালি দিছোঁ মই তাৰমানে, এতিয়া তাতে ডাবল ইনকাম হ'ব মোৰ, মাছতো পালোঁ ধানতো পালোঁ,
0: হয় হয়
1: আৰু ধানৰ যিবিলাক পোক পোক লাগিব সেই পোকবিলাক তাৰমানে সেই মাছেই তাৰমানে ভক্ষণ কৰিব আহাৰ হিচাপে,
0: খুব ভাল লগা কথা।
1: সেই সেই তেনেকুৱাকৈ তাৰমানে আজিকালি মানুহবিলাক উন্নত ফলে যাই আছে,
0: হয় হয়
1: তেনেকুৱা পদ্ধতিৰে কৰিব লাগে
0: আৰু
1: তাৰমানে,
0: ধানৰ সমান্তৰালভাৱে যিখিনি মাছ কৰিছে
1: মাছ কৰিছোঁ
0: সেইবোৰ কেনেকুৱা, কি
1: আকৌ
0: জাতৰ মাছ?
1: আপোনাৰ হেৰি আছে, ৰৌ মাছ আছে, গ্লাছ কাট আছে, তেওঁলোকে গ্লাছ গ্লাছ এই যিটো গ্লাছ পাত বুলি মই কৈছোঁ, তেওঁলোকে তাৰমানে যিবিলাক মৰা পাত আছে ধানৰ যিটো পাত মৰি যায় মৰহি যায় সেই পাতবিলাক তেওঁলোকে খায়, সেইবিলাক আধাৰ হয় তাৰমানে, আৰু ৰৌ মাছ মিৰিকা মাছ, এতিয়া মিৰিকা মাছ ৰৌ মাছেও তেওঁলোকেতো এই চেলনিবিলাক কৰে নহয়, সেই চেলনিবিলাক খায়, আৰু সেইটো মাছ খাইলে সোৱাদটো বেছি,
0: সোৱাদ বেছি,
1: তাৰ কোনো তাৰমানে কেমিকেল নাই একো
0: নাই,
1: নাই তেনেকুৱাকৈ মই বৰ্তমান মই কৰি আছোঁ আৰু তাৰমানে।
0: এতিয়া ধান খেতিৰ লগত যিখিনি পানী থাকে,
1: হয়
0: যিখিনি তাতে যিহেতু মাছ কৰে আপুনি,
1: মাছ কৰো,
0: পানীৰ সমস্যা একো নহয় নেকি?
1: পানীৰ সমস্যা নহয় মোৰ, পানী মই চৰকাৰৰ পৰা চ'লাৰ পাইছোঁ,
0: হয়
1: চ'লাৰৰ পৰা মোৰ পাইপ আছে, সেই পাইপেদি তাতে আকৌ মই যেতিয়া পানী লাগে তেতিয়া মই পানীটো দিওঁ, সেই সুবিধা অনুযায়ী পানীটো মই দিওঁ, পানীৰো অভাৱ নাই তাতে, পানীৰো খৰচ নাই মোৰ,
0: পানীৰ
1: মোৰ ৰ'দৰ সূৰ্যৰ তাপত ৰশ্মিত যিটো তাপত মই মিচিং চলাওঁ তাতে মোৰ এটাকো খৰচ নাই, হয়তো কেতিয়াবা মই মিচিং বিজিটো হ'লে মই নিজৰ হেৰি দি মই নিজে ভাল কৰি লওঁ, সেইটো তাতে কোনো বেলেগ খৰচ নাইয়ে আৰু তাৰমানে, লাইনৰ খৰচ কোনো একোৱেই নাই, সেনেকুৱা তাৰমানে চৰকাৰে সুবিধা দিছে আৰু ৰাইজক, খালি আগবাঢ়ি আহিব লাগে,
0: সেইটোৱে প্ৰধান কথা,
1: সেইটোৱে প্ৰধান কথা, তাৰমানে আগবাঢ়ি আহিব লাগে, তাৰমানে চৰকাৰে বহুত সুবিধা দিছে আৰু ৰাইজক, মই বিচাৰিছোঁ মোক চ'লাৰ দিছে দুখন, বীজ লাগে বীজ দিছে, আদেশ পৰামৰ্শ লাগে মোক শিকাই দিছে, সেইমতে তাৰমানে খেতি কৰি গৈছোঁ, সেইমতে মই 6-7টা পৰিয়াল মোৰ লগত তাৰমানে লাগি পেলাই তেওঁলোকেও আগবাঢ়ি যাই আছে।
0: হয় হয়, বহুখিনি কথাই আপোনাৰ পৰা জানিব পাৰিছোঁ।
1: হয়,
0: আপোনাৰ অভিজ্ঞতাৰে সমন্বিত কৃষি ব্যৱস্থা সম্পৰ্কে আমাক অলপ কথা কওকচোন।
1: হয় হয়, সমন্বিত খেতিয়ক কৃষিৰ বিষয়ে মই অলপমান কৈছোঁ, যি এটা মাটিত তাৰমানে লাভ বেছি পাবৰ লগে লগে তাৰমানে তোমাৰ তাৰমানে তাতে 3-4টা খেতি কৰিব পাৰিব লাগিব, যি এডৰা মাটিত 1 বিঘা মাটিতে মই কৰিছোঁ তাৰমানে তামোল গছ পুতিছোঁ, তাৰপিছত আকৌ নেমু টেঙা পুতিছোঁ, তাৰপিছত আকৌ ঘূৰি সেই তামোল লগত মই পাণ লগাই দিছোঁ, নাৰিকল এডাল আছে নাৰিকলৰ লগত পাণ লগাই দিছোঁ, মোৰ তাতে তাৰমানে 1 বিঘা মাটিত তাৰমানে যিটো মই তাৰমানে এজেগাত পাব লাগিছিল 10,000 মই তাতে 30,000 পাম, 3টা খেতি হ'ল লাগি গ'ল, কম মাটিতে তাৰমানে মই উৎপাদনটো বেছি পালোঁ, যেনেকুৱাকৈ সকলো ৰাইজেই যাতে উৎপাদনবিলাক সেনেকুৱাকৈ কৰে তাৰমানে এটা মাটিত তাৰমানে 3-4টা খেতি যাতে কৰিব পাৰে। মই আকৌ ঘূৰি কৰিছোঁ তাৰমানে আপোনাৰ যিখন তাৰমানে মোৰ বাগান আছে বুলি ক'লোঁ তাৰমানে চেগুনু আৰু গামাৰি তিতা চপৰ বাগান আছে, তাতে আকৌ মই ঘূৰি হেৰি লগাইছোঁ জালুকৰ খেতি লগাই দিছোঁ, জালুকৰ খেতিত কাষে কাষে ঘূৰি গছৰ মাজে মাজে ঘূৰি আকৌ ঘূৰি মই হেৰি লগাই দিছোঁ কল কলগছ লগাই দিছোঁ, আজিকালি উন্নত মানৰ কলগছ ওলাইছে দিগজাই কল বুলি কয়, চৰকাৰীভাৱে এইটো বিধান আহিছে তাৰমানে সেইটো কলটো খাই এতিয়া বৰ্তমান গুৱাহাটীৰ যিবিলাক মাৰ্কেট আছে আজিকালি সেই যিগিলা লম্বা লম্বা কল সেইবিলাক চব দিগজাই কল, মালভোগ কল নহয়, সেইটো দিগজাই কল তাৰমানে, সেইবিলাক কিমান ধুনীয়া চাহিদা, সেই কল মই বৰ্তমান মোৰ সেই চেকুনুৰ বাগানৰ তলত লগাইছোঁ, এতিয়া মোৰতো গাছৰ উৎপাদনটো হ'বই, তাতে আকৌ জালুকটো উৎপাদন হ'ব, হ'লে আকৌ আপোনাৰ কলটো উৎপাদন হ'ল, এটা খেতি 3টা খেতি মোৰ তাৰমানে হয়ে যায় আছে
0: একে সময়তে
1: একে সময়তে হয়ে যায় আছে
0: হয়
1: সেইখানে তাৰমানে মই পাব লাগিছিল 10,000 তাতে যে 30,000 পাম তেনেকুৱা হয়তো মোৰ খৰচ আছে তাতে মানুহ এংগেজমেণ্ট কৰিব লাগিব
0: লাগিব
1: মইতো অকলে কৰিব নোৱাৰোঁ তাতে আৰু কত পৰিয়াল সেনেকে এংগেজমেণ্ট হৈ আছে
0: খুব লাভজনক আপুনি
1: লাভজনক লাভজনক
0: কৰি আছে
1: হয় লাভজনক
0: সময়ও
1: একে সময়তে হয়
0: সময়খিনিও অপচয় নহয়
1: অপচয় নহয় অপচয় নহয় মাটিও নহয়
0: হয়
1: আৰু তাৰমানে কেনেকুৱা এইটো যিটো মই ক'লো তাৰমানে তেতিয়াহ'লে তাৰমানে সেই ল'ৰাটো তাৰমানে কোনো তাৰমানে চাকৰিৰ বুজি তাৰমানে ধাউতি নাযায় যিটো খেতিৰ পইচা পায় সেইটো নিজৰ মনটোৱে ভাল লাগি থাকে হয়তো খৰচ হয় কিন্তু পইচাটো যেতিয়া পাই থাকিম তেতিয়া নিজৰ মনটো ভাল লাগি থাকে আমাৰ এইটো ছাৰ তেখেতে মোক এইবিলাক হেৰি কৰি পেলাই মোক আকৌ ঘূৰি ফুলৰ হাউচ এটা দিছে দেখি পেলাই মই বোলো তেওঁলোকৰ মতে মই এতিয়া বৰ্তমান বাচা কাটিছো তাৰমানে কম খৰচত তাৰমানে বাচা কাটি পেলাই এতিয়া মই তাৰমানে হেৰিটো ফুল হাউচটো তাৰমানে মই আৰম্ভ কৰিছোঁ
0: আচলতে খেতিখিনি আপুনি কৰিছে সমান্তৰালকৈ আপুনি কিন্তু সেই প্ৰত্যেকবিধ খেতি সম্পৰ্কে জ্ঞানটো অৰ্জন কৰি লৈছে
1: হয় হয় জ্ঞানটো আছে হয় মই নিজেই আপোনাক যে মই ক'লো এই নেমু টেঙা নেমু টেঙাৰ গুটি মই নিজেই তৈয়াৰ কৰোঁ নিজেই তৈয়াৰ কৰি মই আকৌ ঘূৰি মই বজাৰত বিকিও থাকোঁ মাজে মাজে মই এই যিটো ক'লো যে কাহিগুচিত মই প্ৰশিক্ষণ লৈ আহিছিলোঁ এই নেমু টেঙা উদি কেনেকৈ তৈয়াৰ কৰিব লাগে তাৰমানে ছয় আঙুল কৰি কাটিব লাগিব ঠেনাটো তলতো কাটিব লাগে ওপৰতো কাটিব লাগে এটা ঠেনাৰে চাৰিটা পাঁচটা তাৰমানে উদি হ'ব পুলি হ'ব পুলি হ'ব তাতে তাৰমানে আপোনাৰ যিটো ঠেনা মই যাম তাৰমানে সেই ঠেনাটো তাৰমানে তাতে হৰমন দিব লাগিব হৰমন বুলি এটা ঔষধ আছে ঔষধটো দিলে তাৰমানে সোলকণা আহি তাৰমানে শিপিয়াটো আহে শিপাটো অহাৰ পাছত তাৰমানে এই যিগিলাখান পাতবিলাকৰ কাঁইটবিলাক আছিল সেইবিলাকেদি পোখা আহে যিটো টেঙা তাৰমানে এবছৰত লাগিব লাগে তাৰমানে যিটো টেঙা তাৰমানে ঠেনাৰ এইবছৰ মই উঠিটো বনালোঁ অহা বছৰ আপোনাৰ সেইটো লাগি যাব পুতিলে ফুটাৰ পাছত উদি হোৱাৰ পাছত উদিত তাৰমানে সৰুকাণ্ডে লাগে বস্তুটো হয় সেইকাৰণে বাঢ়ে উৎপাদনটো বাঢ়ি যায় সেইকাৰণে মই নিজেই কিছুমান উদি তাৰমানে মই বিকি থাকোঁ বনাই পেলাই ঘৰতে
0: গতিকে মই এটা কথাই বুজি পালোঁ যে প্ৰশিক্ষণ লোৱাটো খুব দৰকাৰী
1: দৰকাৰ খুব দৰকাৰ বিজ্ঞানসন্মতভাৱে আজি আজি যুগত আজিৰ যুগত তাৰমানে যদি প্ৰশিক্ষণ তেওঁলোকে নলয় তেনেকুৱাকে চাহিদা নাপায়
0: নাপাব
1: বিজ্ঞানসন্মতভাৱে আপোনাৰ প্ৰশিক্ষণ ল'ব লাগিব প্ৰশিক্ষণ কেন্দ্ৰ আছে আজিকালি যোগাযোগ কৰিলে তাৰমানে তেওঁলোকে দি যায় আজিকালি এন জি অ' লৈছে এইবিলাক প্ৰশিক্ষণ দিয়া আৰু এন জি অ' বিলাকো আহি থাকে মোৰ তাতে
0: আপুনি আচলতে সুবিধাখিনি যেনেকে গ্ৰহণ কৰিছে সেই ধৰণে গ্ৰহণ কৰিবলৈ সকলো ওলাই আহিলে
1: তাৰমানে আজি অসম এনেকুৱা হৈ নাথাকে তাৰমানে একদম অসম উন্নত হৈ যাব অসমখন তাৰমানে উন্নত হৈ যাব
0: আৰু আমাৰ চাহিদা অনুযায়ী যোগানটো বৃদ্ধি পাব
1: সেইকাৰণে
0: আপোনালোকৰ দৰে কৃষকসকলক মাতি আনি আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা সেইটোৱে আমাৰ উদ্দেশ্য বাৰু বৰ ভাল লাগিল আপোনালোকৰ কথা পাতি বহুত কথা জানিব পাৰিলোঁ সমন্বিত কৃষি ব্যৱস্থা সম্পৰ্কে আমি যথেষ্ট কথা জানিব পাৰিলোঁ আপোনাৰ ভৱিষ্যত কাৰ্যপন্থালৈ আমাৰ অশেষ শুভেচ্ছা থাকিল পাৰিলোঁ আগুৱাই যাওক বহুত বহুত ধন্যবাদ
2: শ্ৰোতাসকলে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আজি আদৰ্শ কৃষক প্ৰতাপ কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে শিখামণি দত্তয়।

0: যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে কাৰণ অহা পাঁচদিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাত নিৰোৱাৰ কাম কৰিব। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। বৰলীয়া পোকৰ দ্বাৰা আক্ৰান্ত লাওজাতীয় শস্যৰ ফলবোৰ ছিঙি আনি পুতি পেলাব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অহা কেইদিনত বৰষুণৰ সম্ভাৱনা থকাৰ বাবে বৰষুণৰ সময়ত অপতৃণনাশক, কীটনাশক বা ভেঁকুৰনাশক প্ৰয়োগ নকৰিব। ইতিমধ্যে পুৰঠ হোৱা মৰাপাত, মাজে মাজে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বাবে বৰষুণ নথকা শুকান বতৰত কাটিব পাৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বনবাত নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰমৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। প্ৰতিটো গছত কেৱল 2টাকৈ গজালি ৰাখি অতিৰিক্ত গজালিবোৰ আঁতৰাই পেলাব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
2: परम तो सभी डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच
1: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 7,000 টকাৰ পৰা 8,000 টকা, জলকীয়া 6,000 টকাৰ পৰা 8,000 টকা, কোমোৰা 1,300 টকাৰ পৰা 2,500 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, পটলৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কাজিনেমুৰ প্ৰতি পোনৰ দৰ 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, ভাতকেৰেলা 3,700 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকাৰ ভিতৰত, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰৰ দৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকাৰ ভিতৰত, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলু 1,600 টকাৰ পৰা 2,500 টকা, পিঁয়াজ 4,800 টকাৰ পৰা 5,500 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 20,000 টকাৰ পৰা 20,500 টকা, গুড়ৰ প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 4,700 টকাৰ পৰা 5,400 টকা, তামোল প্ৰতিপোনৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 160 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2150 টকাৰ পৰা 2550 টকাৰ ভিতৰত, আৰু বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2230 টকাৰ পৰা 2250 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।